শ্রোতাবন্ধু প্রচাৰ কলো কাৰ্যক্ৰম সূচনা মূৰ্চনা আজি এতিয়া শুনিলে শ্ৰোতাঙ্ক দৃষ্টিৰে আকাশবাণী এ সম্পৰ্কৰে অজয় কুমাৰ সাহুঙ্ক সাক্ষাৎকাৰ কাৰ্যক্ৰমৰ প্ৰযোজনাৰে থিলে বসন্ত কুমাৰ স্বাইঁ উপস্থাপনাৰে সুচিস্মিতা প্ৰধান শ্ৰোতাবন্ধু আপোনাৰ টিউন কৰিছে 102.6 FM আকাশবাণী ৰাউৰকেলা কেন্দ্ৰকো আপনার ব্যবসায়ে উন্নতি আনবাই আকাশবাণীর সহযোগ নিয়ন্তু আকাশবাণী রাউরকেলা কেন্দ্রের বিজ্ঞাপন বুকিং পাই আজ হি যোগাযোগ করন্তু এই টেলিফোন নম্বরের 7008248758 টেলিফোন নম্বরটি আউথরে কই রাখুছু 7008248758